0: पण हात धर मुंट आतलं नाही बोह जोडे अरे पाच पाच किम दिल कातलं हा
1: हा हा नाव नाव नुहे भादू बच्चूर
0: हादू बच्चूर बाचकन हो एडपा घडी जुडे मिस्त्री
1: हा हा हा
0: खेती बाडी टिके काम आला बिलाती भेटांग जेंटा मोहागी आणि नोकरी चोकरी तर मला हाली नाही काम आहे
1: हा नोकरी चाकरी दोन अलग कथा हेले भी तेना मतलब मनचा जे नाम अडपानू जे नातला जितर मिसी मिळी मिसिकरी आतला सुंदर भावे आतला ताय काम हा इदा दिनटा बाडी टिके कथा दू आरु हने एरो थले नामे आदिवासी संप्रदायर कठा हेकि राना बन पसंद नन्नार आउ एकता हेकि राना बन भल आखनार आड़पानु जदि नाम हाथ दु बचर हेड़ बह जिति जदि अंटानु आतल दातारु ठीक कि आतल दाता आदा दंडा बाड़ी टी जिनिस नाम हेला गन आय कमला
0: हाय
1: हेले आर थरे निमे
0: तोणे
1: तोणे बन
0: टिके बिल्कुल चोत टिके
1: हां बहुत सुंदर इन्ना बारिशकार आउ निमे तोहणे उरकार तोहणे गे ताकि इतिहास बन भी तंकर हले नम आशा नानो जे नमे जितकी भी भाई भोणी गुठियार मेनाला नमे एकने परंपरा राचा नमे एकने गुटी संस्कृति आतली नमे वाद्य यंत्र एकने गुटी आतली आउ नम धीरे धीरे एकने करी इदगेस्ती अगली बुंगाल दत नम उन्नति ननाल दत बाल दत सिने किंतु पछली पछली बहुत जिनिस अम्बा चल दत आबोनी संगेन धारी करी काना कथा देने सबु बेले नमे संगन माई कुन ही नमे चाहनु इया गेलगन चेष्टा ननत ই আশা সঙ্গে নিনা বার্সকার আর অনেক কথা তেঙ্কার নিমান আকাশবাণী জাতি অশেষ ধন্যবাদ জুহার হন্যা এর থেকে নামে জিয়াবদ যেটা নাম কাছে নিখরাল কাত যে সুখ আউ দুঃখ যৌড়ি দিন সামান হিসাব নু বারালি নামে জিয়াবন নাম একা নেকি উজ্জত নাম একা নেকি একা পাবুনু কত যে জিয়ানু জহ টিকে নাম খুশিবাসিনু রা আঙ্গত আ কথান নিজে চিন্তা নান্না কথা আর হু হিসাব নু নালকুপি নান্না কথা তামার নামে আলার হুরমি বাকেন চিন্তা নান্নার যে যাহা ভিল মান্না মহাপুরু ভগবান আতিলি ধারনে বেলা সাতাল দাস আস আর্গাল দাস এত্তাল দাস জেতিরি নেহরাল দাস ন্যায় অন্যায় একাবদ এক্কানে দু যেতে তান বিচার নান্নাল দাস আ প্রকার নামে ভাবনা আতিলি তা আজকে লাগান নাম নেখে অনিষ্ট মালমান আ প্রকার চিন্তাধারা নান্দাত আর নাম একা নেকিরি জহ জহ যেতির গানে মিশ্রত আউ জহ কিরি নাম খুশি বাসিনু রথ আ কথান নাম নামে কুহা আলার কাই কিষান সম্প্রদায়ের যেতে নাম চিন্তা নান্দাত আদগে লাগানতা নাম ভিন ভিন সামিয়ানু গীত বাদ্য সাঙ্গেন নাম নালদাত তা হন্যে ফের ঘায় নাম আর পদে গীতু মেনত আ গীতু বহি পাড়কানার বুদ্ধদেব বুদলা আর তামে দল আর ইনু নেনে ভাগজকানার আবড়ার মঞ্জার সুমতি বাঘ মাধুরী মিঞ্জ কুঠু লাকড়া ঊর্ধ্ব লাকড়া আউ লুটন কিষাণ।